পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000খন আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100খন বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছুইমিং পুলটোত 40গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলি তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি

33 ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ। আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

লাপোৱানা পৰ নাংলিতুম আৰ্জু থা ঔ জিৰপু জিৰপি পালুন আৰ্জু ইগলং টাংলা কিলোনা বাংফু মংগল সিংখ্ৰ আদুন্ধু আলোন আৰ্জু ইকচিনাং চন্দ্ৰকান্তা তেৰাং কিলোন আলোন আলোন আলাম থে থুৰ্ণন কাৰ্জং ততাংতে আৰ্জু ইকচিনাং লাবাংচ আলোন।

0: লাংহেলো এ প্রাং লাংহেলো এ চিঠি লাসি লাং পাচে হো দেট্রি কিজুনা লাং আর নিবাং তা মিনিট ফ পেন মিনিট ক্যাপ আন আপর পার্কলক পে মেরা পুথত পাংসাম থুয়ানসি লাংজুন নাইজে লাং কাপেসো ই আকে তিলি মাতে আফুলে আলং আমাতসি পাংসাম নাইজে কাপ্রে কাফুলে আলং জংসি লাং পে জয় থু পুলোতাংতে লাবাং সোয়া লাং চে হো থু দে তাহাই দমকল আপেন লাংটুক আকুং আর রায়ালং লাং পাচি তিবক লং লে দেট নাইজে জংসি লাংচি তিবক দো পুলোতাংতে লাবাং দিমলং ব্লিচিং পাউডার মতে আদুক রিক পেন তাই নাইজি নিংচি বিক থা কিজুন আলাং কি বি আলাং বং মতে আফুলে কাইকে তা দিব্যের নাইজি লাং কাচু এন আহুতা ইরি পেন চিফুবক নাংনে আবে কেদিং কেথন তাং আহারলুং আসন পেনসি লাং চোসক নাইজি
1: তুম কার্বেংদেন কার্জলং বমলাগে আকাশবাণী গুয়াহাটি মহাবাহু পেন কার্বেংদেন কেবাং মিডিয়াম ভি পেন মিটার ফারু পিরা ক্রে ইসিরা তগরা ফ কিলো হার্স পেন ফারু টক্সিরা ইংকরা সির কেবলা পেন মেগা হার্স পেন লে ফারু ইসিরা ইসিরা তগরা ট্রক হ্যান্ল আদন থুয়াং ডেং দাম দিয়া প্রাং পিনা পিনি কে পিনাব কার্বিয়াং ডেং আলং কপি পিসি কিরত কে পার জুপনিক জমা জেঠানিক সেনাং পেনাব কি জাখং নিফাই ক্রিপলি দুর্মি আনি কার্বি ইংলং আপ্রাংসি বীরতা আর জগলংপ
2: নমস্কার, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি বিয়লি লক্ষ্ণৌ কানপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। যোৰাবাটৰ ন মাইল আৰু দহ মাইলৰ ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। সোৱণশিৰি নদীত জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। আমিনগাঁও ক্ৰীড়া পৰিষদত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। ভিয়েটনামৰ ফুকক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটিৰ পৰা স্বদেশলৈ উভতাই অনা হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু নালিতুম কার্বিং ডেং কার্জলং বম লাকে আকাশবাণী গুৱাহাটী মহাবাহু পেন পুথত আদুন থুয়াং ডেং দামিকলনা মেথাং কাসনসি পন আহিরজির গেহির আং ডেং আলং পেন জুলিরাম তিমুং গেহির পন আহিরজির আর্জিক সেনা
3: কে হাম হে আরবে তালো পিয়াংরিং মহাত্মা গান্ধী লে কপি কে তের এং আংথিন কেওয়াই আলো কিচার উমসে লাহেনলো নিটিপিত আন্তানি কাচিনি নে ইপিয়া বিয়া তালো সিনিং কিলিয়ে কপি ভু লঙ্কম লগরি কাং ইয়ার গাছি হিং ও ফু পিনি নাং

0: নতুন ক্যামেরা, নতুন লাইটস, একে সময়তে নতুন কার এখনো লৈ লোৱা, সেই তুলনেৰে নহয়। লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্কোৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ লোনৰ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
1: RBI কয়
0: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
2: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
0: বিল ভৰাৰ আগতেতো আহিব নহয়।
2: ঐ ছোৱালীহঁত কি কৰি আছ? বিললৈ ৰৈ আছো। তোমাৰ কাৰ্ডখন
3: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা, ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত, যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি, গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহান, আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ 1,25,000তকৈ বেছি দিব নোৱাৰে। মাইক্ৰ ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদানকাৰী সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। এই সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
4: যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলো, তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকে কৰক। তাৰপিছত আমি এটা তৃতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 90 দিনত আমি NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো, আৰু সেই মৰ্মে 97,938গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোককো NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলো। তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল, এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণী তিনি আৰু শ্ৰেণীৰ তিনিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলো। এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলো যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া, সেইসকল মানুহক আমি প্ৰায়ৰিটি আনিছিলো।
3: চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত 600 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভা অধিৱেশনৰ আজি ষষ্ঠ দিনা ডি ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে 831জনক বিদেশী বুলি ৰায় দিছে। তদুপৰি বিদেশী ন্যায়াধীকৰণে 65,171জন, উচ্চ ন্যায়ালয়ে 42জন আৰু উচ্চতম ন্যায়ালয়ে 3জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলি তেওঁ প্ৰকাশ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে পৰহিলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সন্দৰ্ভতো আজি সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত

0: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক আৰু শ্ৰেণীকোঠাৰ সুবিধা সন্দৰ্ভত এইদৰে কয়।
1: 21 চনৰ পৰা 25লৈকে আমি অসমৰ মহাবিদ্যালয় 3,416 গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছো। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে আৰু এতিয়াও আমি প্ৰস্তুত আছো। আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছো। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব।
0: অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফষ্ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে সাক্ষ্য প্ৰদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতীৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য কৰিছে। আজি আদালতত উপস্থিত হোৱাৰ পাছতে পামী বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
3: আজি আচলতে আহিলোঁ ৰাতিপুৱাই, মই জয়ন্ত আমাৰ আছিলে সাক্ষ্য প্ৰদান আজি, কিন্তু যিহেতু বস্তুটো বৰ ডিটেইলিঙত কৰা হৈছে গতিকে আজি জয়ন্তৰ পৰা ষ্টাৰ্ট হ'ল। জয়ন্ত কাকতিৰ পৰা তেওঁ সাক্ষ্য চলি আছে, এতিয়া ব্ৰেকৰ পিছত আকৌ কণ্টিনিউ হ'ব, গতিকে মোৰ আজি হোৱাৰ বৰ আশা দেখা নাই। এতিয়া মোৰ কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ব সাক্ষ্য প্ৰদান। মই আত্মবিশ্বাসী, মই জানো জাষ্টিছ হ'বই জুবিন গাৰ্গৰ, কাৰণ কথাখিনি যোনখিনি সত্য আমি সেইখিনি লৈয়ে কথা পাতি আছো, সেইখিনি লৈয়ে আমাৰ প্ৰসিকিউচন টীমে যুদ্ধ কৰি আছে, আমি যুদ্ধ কৰি আছো, গোটেই অসমবাসীয়ে যুদ্ধ কৰি আছে, জাষ্টিছ হ'বই, মই আত্মবিশ্বাসী।
2: ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ VBG ৰামজী আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ চমুকৈ FTO সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জব কাৰ্ড থকা শ্ৰমিকসকলে নিয়মমতে মজুৰি, সামগ্ৰী যোগান ধৰোঁতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিংখং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰি আৰু আবণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত শ্ৰমিকসকলৰ বাবে বছৰত 125 দিনৰ কৰ্ম উপাৰ্জন নিশ্চিত কৰা, গ্ৰাম্য ৰোজগাৰ কাৰ্ড প্ৰদান কৰা আৰু দ্ৰুত তথা প্ৰত্যক্ষ মজুৰি প্ৰদান ব্যৱস্থা কৰা হৈছে। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যে QR সংলগ্ন স্মাৰ্ট কাৰ্ড প্ৰৱৰ্তন কৰি নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্ৰেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ আৰু দায়বদ্ধতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা, কৰ্মস্থলীত প্ৰাথমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থাও কৰা হৈছে। এই আঁচনিৰ জৰিয়তে পুখুৰী খণ্ডৰ লগতে বাট পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম্যাঞ্চল আৰু গঞা ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে।

0: সংগ্ৰাম দৰঙৰ উদ্যোগত মঙলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিত দাসৰ যুটীয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 40টা কুইজৰ দলে অংশ লোৱা এই প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলীৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সদৌ অসম মুকলি কুইজৰ পূৰ্বে দৰং ওদালগুৰি জিলা ভিত্তিক পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি একক লিখিত স্কুইজ আৰু দশম শ্ৰেণীলৈ মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰহেলিকা কুইজ ফৰামৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে মংগলদৈৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে।
1: যোৰাবাটৰ ন মাইল আৰু দহ মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবাঘণ্টাও ধৰি আৱদ্ধ হৈ পৰে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়েও যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, ছয়মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো ৰাইজকে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈও প্ৰশাসনে আহ্বান জনাইছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আটাইকেইখন গেট খুলি দিয়াৰ পাছত সোৱণশিৰি নদীৰো জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতি হোৱাৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। এ এইচ পি চি কৰ্তৃপক্ষই চাইৰেন বজাই নদীপৰীয়া ৰাইজক সজাগ কৰি দিয়াৰ লগতে ধেমাজি জিলা প্ৰশাসনেও সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়লাভৰ বাবে 457 ৰাণৰ লক্ষ্যৰে খেলা ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ 186 ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমি জনছে 54 আৰু ছফি এক্স ক্লিষ্টনে 50 ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা তথা ছায়ালী ছাটেঘৰে, ক্ৰান্তি গৌৰ আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট ভগাই লয়। টেষ্টখনত 2টা ইনিংছ মিলি 7টা উইকেট দখল কৰা ক্ৰান্তি গৌৰে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত 285 ৰাণ কৰাৰ লগতে 7 উইকেটৰ বিনিময়ত 341 ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ 170 ৰাণত সমাপ্ত হৈছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পৰহিলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত। যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি। গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে